0: एक अंतरा और रह गया, वो भी सिखा दूं ना?
1: এতক্ষণ শুনলেন কমিউনিটি সিঙ্গিং সং অনুষ্ঠানে আসামিস ভাষায় গান, আকাশবাণী শিলিগুড়ি।